मैले त को मेसेज लेखिकन पठाउँछु इट वाज ए गुड मर्निङ आर्जे नमस्कार लिस्नर्स आज दुर्गेश नगनपुरी राधेश्याम नगनपुरी वन्दना भावना बिन्दु गोलु कुसुमबाई बाबु दिव्यांश सुरेश कुमार दक्षी सुरेश वर्मा ऋषभ कनक भावना वर्मा प्रेमलाल वर्मा निकेश धर्मेन्द्र और ममता बाई वर्मा वेल एंड ए भेरी गुड मर्निंग टू ऑल ऑफ यू अपनी सबके भी थैंक यू लिखिकन पठाई दिया कारण আৰু ইয়াতে লিখি আছে গুড মৰ্ণিং এফ এম ট্ৰাগোপান ফেমিলি চাপাত শৃংগী ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ কৈ কিনে লিখি আছে ৱেল থেংক ইউ চ' মাছ গুড মৰ্ণিং অল অফ ইউ এনাদাৰ মেছেজ লিখি আছে ইয়াতে গুড মৰ্ণিং আৰ জে জেকব ৱেন উই হেভ এভৰিথিং উই অলৱেজ প্লিজ বাট ৱেন উই হেভ নাথিং উই নেভাৰ প্লিজ কৈ আছে ৱেল দেট ইজ ৱেল ছেইড ৰকবিলে ফৰ্থ মাইল ডিপু পাৰ চুমকি ডিমাৰ পৰা তাই লিখি কিনে পঠাই আছে এণ্ড হোৱাট এবাউট ইউ কৈ আছে ৱেল নাথিং এইটোতো চব মানুহবি একে হ'ব এইটো নিচিনা আছে চ' এনিৱে থেংক ইউ চ' মাছ ৰকবিলাই ফৰ ৰাইটিং তো নেক্সট গানা আকৌ শুনিব আপোনালোকে কুমাৰ চানু আৰু আলকা ইয়াগনিক লগা ৱাস্তে আছে ফিল্ম আছে সবচে বড়ে খিলাড়ী আৰু এইটো গীত লিখা হৈছে দেৱকলি মিউজিক দিয়া হৈছে ৰোশন

0: چینگی نیارنا سو سیم نشنا خودیا نشنا اسے تو ایتو اپنی کیریئر کھن دیوی دک دکتر ہوموئی فیس کھن انیا فیس کوشی اپنی تو انیا ایتو کیریئر دی اپنی کینیا اوورکام نیڈی جیتی ولی پریشی سیم کوشن نشنا اسے
1: ওই মই আগে দেখা নিচিনা সাপোর্ট সিস্টেম ভাল থাকিলে এনেই পাৰি যায় কি হলি হলি কেতিয়াবা একলা হৈছে না টাইমতে এনেই একবাৰ পজ ষ্টপ কৰি না নিজৰ একবাৰ মেডিটেট কৰি না হলি পাৰ্টনাৰ কৰি না ফ'কাছ আৰু ৰিফ'কাছ কৰি না এনে এনেটো কৰি থাকি মই না হলি মইতো বেছি ব্লেছড আছে ফেমিলি হ'লেও ফ্ৰেণ্ডছ হ'লেও বেছি মই কাৰণে তাহান বি প্ৰটেক্ট কৰি দিয়ে এনে আছে তো তাতে বি ছাপৰ্ট বেছি পায় না তো তাতে সেই এনেই চেল
0: ভেৰি ট্ৰু ৱেন ফেমিলি হান না আৰু মহালা ফ্ৰেণ্ডছ মানি মৰম কৰি থাকিলে উইল নেভাৰ ফল ইন টু এনি ট্ৰেপ
1: আৰু মা বি মানুহ চব মানুহে ফৰ্চুনেট নহয় ফেমিলি ভাল থাকিয়া ফ্ৰেণ্ডছ ভাল থাকিয়া এনে লয় না তো মই বি মহিলা জাৰ্ণিতে মই কিমান মানুহে পাৰাটাক ছাপৰ্ট দিব পাৰে মই বি ছাপৰ্টটো দি না আহে
0: আৰু
1: লাইক তাহান বি তাহান একলা নহয় মই বি আছে এনেই জানি দিওঁ জানি দিলে মন যায় না তো এনেই একজন একজনকে ছাপৰ্ট কৰি না
0: new listeners can ye balra connect kurna adila struggle can overcome korea and then it to give win grand b kuidia go we are very like palra genuine was and then we are enjoying listening now to apni kiniga nichoge motivate kurishe nule monda mo krishna jitya shuru humoy de struggle in ya start hui jadan de apni kiniga motivate kurishe nichoge
1: main motivation
0: only right janne da na that we struggle angels
1: main motivation to puisa da gisi naga airo chitya bichile etu chitya lo de moi nijor tha moi nijor tagule decide kushi move out green na family lo de to etu time de ama hambi muge blessing dise nijor jaina kama bi nijor takiwi to etu bichile kam na kurile do to swim na kurile drown ho etu like supper to kam na kurile do kauli bi na pao na ina ina ta thaisi to moi ki khushi pai etu kurise na lewi khushi pa do kam ho jise to kam bra to etu kam bra ite do nijor ke support kuro financially ina wi thaisi to tade initial part first starting the itu thaisi we come the girl is mo pisa kama ona for nature ke support you na for mo la freedom be meaning na thage jao na to ma da more decision pa na bisi de are to be my kita na family lo de family house bra olai jai na ekla tha
0: to start a career
1: to tade tade mo we she seriously lulu she na ona obviously the joy of singing it is a hotai tagisha to moi bi man pisas pe nai moi ki khushi pai itu wa kamao pare itu na because manam so manui ki ko kam jae no lui khushi ta na pai na adu manu bisi to tan ki kam gre to enjoy ko na pai no lui moi to bisi itu ta more blessing ase wi na তো তাতে ভাবি নিজকে মটিভেট কৰি নাই না কিবা কোৱা আছে
0: এই ভাল আপুনি অভাৰকাম কৰিছিলোঁ কোৱা নিচিনা মানে ৱৰ্কখন দে জব কৰিলিবি মান চেংখানা কি কি ক্ৰিয়েটিভ ৱৰ্ক কৰিবি এট দি এণ্ড দে মালা এৱাৰ্ডটো মানি
1: আছে
0: মানে হাৰ্ড ৱৰ্ক লাগে মহানগে এমাউণ্ট পে হোৱা উই ফিল ছাকচেছ
1: পেচন কেৰিয়াৰ হৈ যায়
0: দেটছ ট্ৰু ডিবিউট এলবাম নাইটৰ ওপৰত
1: আমিতো এচেঞ্চটো নাগা এইটো যেতিয়া লৈ দেৱা এলবামটো বনাইছে তো মইতো এলবামটো মোলা পেৰেণ্টছ কাংগে ডেডিকেট কৰিছে because they are the essence of my life
0: in okay, that okay.
1: The meaning to take shit to movie first time I say a romando kana ponado so ekla crew lage aro musicians can hire crew musicians can be manager hire guru or producer can be manager hire guru mm-hmm. to le baki do sok manager guru mm-hmm. lage to movie do time do over new
0: okay
1: ki crese na jane manager ki music pona unjae na jane
0: mm-hmm.
1: le ni experiment guru kuina movie try creation to ido album no mix ase
0: okay
1: ekta type la music na hai da de rock ase da de gospel rock ase na dushi da ise da de love song pick da tita aro essence to title da ase to essence kana do mula parents kan ki mati de ki kushi
0: da mi na first creation da na gana de na ito yu parents ki dedicate kwa na they are very blessed
1: da aro maano to time de to man nijo jaina CD khan nijo pikai
0: oh okay
1: tukan khan divi nijo jaina request kuri na ina ina na
0: ina dekinya deja the experience
1: aya bishi humbling
0: man suye
1: dui dui so man divi ina rahi start kuri na ground level rahi kam kuri kuri na uthe to mui kitevi overnight success to mupisas na kuri ek parai ina jaisi bolu to ina hi easy ki ro ki ni man ground work to kre na to movie ina hi chitu wa ni jo jaina pikao ni jo jaina promote kre na ina ina na album kan bi ni jo na
0: ki man age station
1: 21 day shi
0: very young
1: so straight out of college ko experience na ina na shi so to ina hi kurina ni jo humble kurina na putani ni dikhai na aro the time is a over ambitious the she ki kurule lage to ni
0: chal to the parish na ki josh did it to amina aro the strike and we say wild fire kurina ni did it award pe pa she to kin inspired she bana ni
1: to kana
0: interesting ho
1: to it kana do aso do 2014 ina 14 na 15 na de mo
0: okay
1: kana do pone she to it kana do mo women empowerment kan ni pone she
0: to
1: mo it ekta event ta ge she mo power she no de dahan utu event de kana han magi da ise to da de mo kana do pone na ta ge di di she to ina ho do manan bi psik kushi ba ise aso do mo idu do release no kro go ina ni ra ki ta se kana do
0: ki ki ki
1: ki ina aso na pra manan bi kushi ba do ina na nominate hu ji she pop song ka ni na na le music awards de to mo vi jani ne to do de dahan le na nominate kri na do GTC when the promotion to my mom kushi ki ni to kana do mo ma kyan ka ni liki ya na to ma na passion the wildfire is na se ma ni jin ek par chuli shi ro ni chuli na jaw na to like sa par
0: liki chi ki ma chi do ni pa lo jani shi okay I wish I need to kana ita group that's next time okay ki taro apni ye hudidina ja se apni laga experience na anubhav kinya thagise artist khanode kam kurina khas kurina dj ina logode kinya thagise experience kan
1: experience to bishi bal de she aro man so pi ina hudiwi man so pi ki time de start kras to utu time de community music community wi kuchu to thagise to man so pi chin chin gi chane chana chana thage aro niji sub ejin jingi help green na to mahambi kitewi music to eman tango ho gina be expect no kre ga kre kre gina to ni man ni khushi pa gar ni ejin jin la de kam green na to ta to ina hulewi tai bishio la kana do ta la de pone shi mo ina to tai we learn grow se tai ki learn grow mo ki bish ko ina na mo ki khushi pai ta ge ko mo ina na e aste ste jin jin yo ta yo ta ina ina na experience bish pa ta
0: I've neither like pal experience fashion idea or next to you the moon ta ge do abni ki message to le moon yang bacha mai ki han ge na has green ta na dreams can you follow green han ge you have their dreams na are young as my can some that they will be in the right come other wrong do with you okay well following their dreams na the key message to them
1: ami ko ja do dream ekla ra do noi aro moida bishi practical manas kota kwa do action bari tagyu lage dorni

ৱেল ইজনেছখন এতিয়া পইলা কলৰ থাকিছে বাইকন মুণ্ডা, তাই চৰাইদেউ ডিষ্ট্ৰিক্ট আসামপাৰা লিখি কিনে পতা আছে সোণাৰী পৰা। তো আমি তাই কল কৰিছে তাতে পৰা, তো তালা গানা এতিয়া বজাই দিবলৈ আছে। সোনু নিগম আৰু আলকা য়াগনিক লগা ৱাষ্টে ফিল্ম আছে বৰসাত।

0: मेरे पास पहली बार है अनुश्री। बहुत बहुत आपको धन्यवाद और शुक्रिया, आपने फोन कर दिया इसलिए। ओके
1: आपको, मेरे पापा को और हमारे सभी श्रोताओं को करना चाहती हूँ।
0: ओके, बहुत बहुत शुक्रिया। ठीक है, अनुश्री में ये गाना बजा देगा, लेकिन तनुश्री, तनुश्री ना, तनुश्री जी, बहुत बहुत धन्यवाद आपको, शुक्रिया, लेकिन ये गाना बजा देगा मैं ये ट्रैफिक अपडेट पढ़ने के बाद। ओके
1: ओके
0: ओके, बाय बाय।
2: FM Tracker Band
3: 103 MHz,
2: News, Music and Entertainment.
3: This is FM Tracker Band
2: FM 103 MHz।
0: इटू आकाशवाणी कोहिमा एफ एम ट्रैक पॉइंट 103 MHz पर इतिया रियल टाइम ट्रैफिक अपडेट आनी दिया से कोहिमा टाउन लगा मोनखोला पर लगे ना पी एच क्यू जंक्शन तक होली इतिया नॉर्थ बाउंड दैट इज निश्चय जाखान होले मदिरेट आसे और साउथ बाउंड जिन खान ऊपर पिने आई आसे इटू होले लाइट आसे कोई ना जाना दी आसे किंतु अपनी खान अल्टरनेट रूट अलग रास्ता चलावे मन आसे कहले ऑल मिनिस्टर्स हिल टू जेल कॉलोनी चलाव पारे পিএইচকিউ জাংশন পার লৈ কিনা মেজৰ জাংশন তক হলে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটাতে বি লাইট আছে, হালকা আছে ট্ৰেফিকটো, কিন্তু আলাক ৰাস্তা চলাবলৈ মন আছে কৈলে পাৰামেডিকেল টু টি মডেল টু আই জি ইটো ৰাস্তা চলাব পাৰে, নহ'লে লেডি মাইলছ ৰোড ইটো ৰাস্তা চলাব পাৰে। টি চি বি গেট পাৰ লৈ কিনা ৰাজু পইণ্ট তক হলে এতিয়া নৰ্থ বাউণ্ড হ'লে মদিৰেট আছে আৰু চাউথ বাউণ্ডে হ'লে লাইট আছে, কিন্তু আলাক ৰাস্তা চলাবলৈ মন আছে কৈলে টি চি বি গেট টু ৰাজু পইণ্ট চলাব পাৰে, নহ'লে বক্স কাটিং টু এন এইচ এ কে টু সেন্সেস পইণ্ট ইটো ৰাস্তা চলাব পাৰে, নহ'লে ফুলবাৰী টু কচিয়েজিয়ে গ্ৰাউণ্ড টু ৰাজু পইণ্ট ইটো ৰাস্তা বি চলাব পাৰে। ৰাজু পইণ্ট পাৰ লৈ কিনে সেন্সেস পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটাতে বি লাইট আছে, ট্ৰেফিক হালকা আছে, কিন্তু আলাক ৰাস্তা চলাবলৈ মন আছে কৈলে সেন্সেস পইণ্ট টু এন এইচ এ কে ইটো ৰাস্তা চলাব পাৰে। হাইস্কুল জাংচন পাৰ লৈ কিনে সেন্সেস পইণ্ট পৰা টকটো হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটাতে বি লাইট আছে, হালকা আছে ট্ৰেফিক, কিন্তু আলাক ৰাস্তা চলাবলৈ মন আছে কৈলে বেলিগ্ৰাহাম ৰোড টু ডি বি এছ চলাব পাৰে, নহ'লে হাইস্কুল জাংচন টু টি মডেল ৰোড ইটো ৰাস্তা চলাব পাৰে। আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে চেন্সেচ পইণ্টক হ'লেতো নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটাতে বি লাইট আছে, হালকা আছে ট্ৰেফিকটো, কিন্তু আলাক ৰাস্তা চলাবলৈ মন আছে কৈলে আপুনি কাৰণ টি চি বি গেট টু ৰাজু পইণ্ট ইটো ৰাস্তা চলাব পাৰে। এইটো থাকিছে এতিয়াৰ কাৰণে ট্ৰেফিক আপডেট, আকৌ ট্ৰেফিক আপডেট আনি দিয়া হ'ব সাম 3 বজাৰ পৰা লৈ কিনা।
2: FM Tracker Band
3: 103 MHz,
2: News, Music and Entertainment.
3: This is FM Tracker Band
2: FM 103 MHz।
0: Welcome back listeners, apni kan huni ase FM Tracker Band 103 MHz te program aro huni thake program ase live phone in program that is Hindi film gaan program te। ৱেল আকৌ দুচৰা গীত কাৰোবাৰ বাজা দি আছে এতিয়া আৰু এইটো কি কাৰণে ফোন কৰিছে মাঙিছে ডেট ইজ তনুশ্ৰী, তাইহে এইটো গানা বাজাই দিবি কোৱা আছে। তো এতিয়া শুনিব আপোনালোকে মিনমিনি এলেকা ৱাচতে আছে ফিল্ম আছে ৰোজা।

0: हेलो।
1: हेलो सर। तो
0: ओके हेलो। कार्डम
1: कार्डम कार्डम कार्डम
0: कार्डम
1: মই সিগারেট নাম্বার কৈছো আৰু
0: ওকে শিকাৰী ৰংফাৰ কবি কিনে গা আছে, ভাল আছে বোলা।
1: মোৰ ভাল আছে। মই এতিয়া কাম কৰিছো এতিয়া যে
0: ওকে কাম কৰি আছে না,
1: অঁ
0: গৰম উঠিছে না তাতে তো?
1: অলপ গৰম আছে আৰু বতাহটো অলপ এতিয়া আহি আছে আৰু
0: ওকে
1: বৰষুণটো পৰা নাই এতিয়া এতিয়াতো
0: ঠিক আছে। আজি কোনটো ফিল্ম লাগে গানা শুনিবলৈ মন?
1: ফিল্মটো শুনিবলৈতো এক আগত অলপ বয়াটো অলপ কিবা হয় টেম কমতি পৰাকে মিলা নাই এ
0: হা,
1: সেইকাৰণে এইটো গানটো
0: ফিল্ম লগা নাম কবি।
1: ফিল্ম লগা নামটো কিবা হয় সেইদিনাটো মই কৈছিলো যে মদৰ যে
0: কি কৈছে
1: মদস মদস
0: মুদত
1: মদস এইটো ফিল্মটো আগত বহি আছে নহয় একদম টেম কম পৰা অলপ টেম গানটো শুনি পোৱা নাই
0: মুদত মুদত না
1: মদস মদস মিথুন চক্ৰৱৰ্তী
0: হয় হয় হয় কোনটো গানা শুনিবলৈ মন
1: আগত আপুনি বহি আছে যে
0: মুজকো কেতা হে
1: অ অ অ অ অ
0: ওকে ঠিক আছে বজাই দিব। গানাটো লম্বা আছে বুলি আপুনি কাটিব লাগিব আৰু মই আপুনি গানা এইটোতো মই এতিয়া নিউজ হেডলাইন পঢ়িব, তাৰপাছতে এটা কমাৰ্চিয়েল ব্ৰেক আছে, এইটোৰ পিছতে আপুনি গানাটো বজাই দিব দে। ওকে ওকে
1: আৰু ভাইকো মুণ্ডা ৰমেত পত্ৰ
0: ওকে
1: অঞ্জলি মস্তাৰী
0: অ ওকে থেংক ইউ দে। অ কাৰ্ডম কাৰ্ডম
2: ৱেভ এম ট্ৰেগোবেন নিউজ মিউজিক এণ্ড এণ্টাৰটেইনমেণ্ট ৱেভ এম 103 মেগাহাৰ্টজ।
3: দিস ইজ আকাশবাণী কোহিমা, দ্য নিউজ হেডলাইন্স। India has been a sacred land of spiritual practice and worship as well as courage, strength and all welfare, says Prime Minister Narendra Modi. Union Health Minister JP Nadda says India has undertaken one of the world's largest screening and early detection efforts to eliminate tuberculosis under the National Tuberculosis Elimination Program. No cosmetic products is permitted to be used as an injection by consumers, professionals and aesthetic clinics, says Central Drug Standard Control Organization. A three-day national workshop on rapid development of oil palm cultivation in the northeast began in Pasighat, Arunachal Pradesh, focusing on expansion strategies and self-reliance in vegetable oil production under the Atmanirbhar Bharat mission. West Bengal government mandated the singing of the national song of Bharat, Vande Mataram, during school assembly prayers before commencement of classes in all schools. Defence Minister Rajnath Singh and Minister of Patriots and Veterans Affairs of South Korea, Won Oh Hul, jointly inaugurates Indian War Memorial at Injingak Park in Seoul. Indian equity markets traded higher today in early deals amid hopes of easing tensions in West Asia after Iran said it was reviewing latest proposal to end the conflict. Advisor for CAWD and Texas and Chairman DPDB PEC Kudecho Khamo urges banks to conduct financial literacy camps regularly to create greater awareness among the public. Committee on Environment and Climate Change of Nagaland Legislative Assembly under chairmanship of MLA Achumbe Mokikon to visit West Dumping Site and the proposed Mountain Radar System site in Atputsaro town on 26th of May. Regional Transport Authority Wokha conducts riding test for applicants seeking issuance of two-wheeler taxi permits at the

Well, my dear friends, আপুনি কাৰণ চবি শুনি আছে আকাশবাণী কুহিমা এফ এম ট্ৰাক বান 103 মেক আৰ্টছতে আজি এছ এম এছ ৰিকুৱেষ্ট ইন দ্য ফিল্ম চাউণ্ডছ প্ৰগ্ৰাম। এইটো মানে আপুনি কাৰণে বনাই দিয়া লাগে এটা প্লে লিষ্ট আমি কাৰণ চবি শুনি আছে। নেক্সট ডে আমি কাৰণ শুনি হ'ব হলি বিটো নোহোৱা তাৰমানে কোনোবা লিচনাৰ্ছ কাৰণ এতিয়াহে টিউন ইন কৰি কিনা আছে ক'লে আপুনি কাৰণ চবি আমি কাৰণকৈ লিখি না আপুনি কাৰণ লাগে ৰিকুৱেষ্ট মেছেজ লিখি না পঠাই দিব পাৰিব। ফোন নম্বৰ আছে 9436805333 আৰু এক ফোন নম্বৰ কৈ দি আছে 9436805333 তাতে আপুনি কানি এফ এম স্পেচ এইচ টাইপ কৰি কিনে আপুনি লগা মেছেজ লিখি কিনে বতাই দিবি। ইয়াৰে আমি এখন নেক্সট গীত শুনি আব কিয়া কেহেনা ফিল্মৰ টাইটল ছং কবিতা কৃষ্ণমূৰ্তি আৰু হৰিহৰণ আৱাজতে মিউজিক দিছে ৰাজেশ ৰোশন লিৰিক্স মাছৰু চুলতানপুৰী আৰু এইটো গীত কাৰণে ৰিকুৱেষ্ট কৰি কিনে লিখি দিছে আমি খান লাগা লিষ্টনাৰ লিটু কাতে ফ্ৰম জনপথ শুনি কিনা এনজয় কৰিবি।

ৰোমেণ্টিক ছং শুনি হ'ব এটা নাইট মুড লগা মনদে আৰু লতা মংগেশকৰ অৱস্থে ছোৰি ছোৰি ফিল্মৰা মিউজিক দিছে সংগীত জয় কিষাণ লিৰিক্স শৈলেন্দ্ৰ